0: गिलास तुम कुफा भी
1: सूतु सूत सान ने रजगल मंदे मंदी तुम मत आकाश के आराम पिछले तुम सब तुम चुकला रहे म्याना का तीन म्याना का काम रहे तीन म्याना के अनु ना फिक्री जानी जलू रिस के जान को risque
2: ele fianakaviana zany e mazoto sa hoana tsavitra le tianareo apetaka izany tena mbola tsy nahenao zany
3: e zoto zany le ohatrany hoe mitety a madagasikara zao nalalako an'le zoto tonga taty de zay nahafantarako hoe zoto izy tsisy mahafitilaitsany zoto de zoto zany zay le zoto zoto fianakaviana dimianaka ry zareo tonga taty de hoalasa zo izy am'izao sa tsy mbola lasa tsy haiko na izy endriko fa za zany mampahery anazy hoe andriamanitra ny mampitaha anazy eraky zay ta tanjona tongavany
4: fianakaviana zoto le olona nandeha tongotra avy any Diego nakany Tiriara dia verina any Diego araka ny faniriny hoe te hitety amin'ny Madagasikara dia zotony mihitsy zany ie fankeherezana ho azy ireo dia mahafinaritra ny ataonareo a fa tena hoe makafy tokoa anty losy mamitsika ity izay tena hoe tsy manantsahaly ity izany e dia tsy mitovy ny any ivelany fa manana ny antsika manokany tsika
0: saotra tomboko lahy saotra tomboko vavy.

0: तुम क्लास तुम कफाफ ही
1: ले सिचुएशन नहीं वाहो का जान ना अच्छी क्या वाहो का जान या स्थिति ना माफ अपुस अच्छी लासा उठाने वे रिश्ता का पुल ठीक है जान लेते ना जावर लेते ना ना तो का बना तम ले जावर चाह उमालीन स्थिति ना निश्चित माकास क्या सोशल बाहो का रोटर लीस सच्ची रा इरा माही तो जोवा दिन जावर
2: Fapanatenana fotsiny kosa aloha ny azy. Zalo tena tsy nankasitraka niny teneniny iny. Tsaraky nampanantenainy. Hoe vita 40 andro moa ilay nampanantenainy iny. Tena ohatrany hoe fitaka be zany ilay izy.
1: Ohatrany hoe valipiranginay fotsiny ilay izy dia zay. Nanantena aloha satria izy ilay zavatra betabe mihitsy eo. Dia tsy hitako tsony izy zany resiko izy zany tsy satria. Dia fa fiainan'ilaingako ilay fiainana izay tena maro
3: tsorany ma mitondra ny zom-pirenena frantsaina azy zao ny malina be any zohina zany hatramina zao ny fahaleovantena zany dia fa hoe mba nitaky izay fahaleovantena zany dia tokony tsirariny tsoa zany ny tokony anana zom-pirenena frantsaina ny mpitondra
4: aloha tonga dia tsy piako amina teny anakiray tsotra fotsiny e le sosialim-bahoaka moa zany tokony tonga dia hita mivantana hoe aiza ka hatraiza le performance an'le filoha zany hatramin'izay ka hatramin'izao. Ny tena marina moa zany nandritry ny folo taona no nitondrany filoha io teo hoe tsy piako manokana Andry Rajoelina moa zany le nkabaro maliny folo taona nitondrany teto a amiko manokana aloha zany tsy dia hoe nisy hoe fiovana be hoe nanahoana. Ny fiovana moa nisy fa raha mbanakany amin'ntsara moa le izy ka nanenina fahatra hatreto aloha zany dia tsy hitako inona mba mbola fivoarana teto ary aloha lavitra raha zany dia talora ny tena marina anisany noho nyfidy anazy aho fa tsy afeniko aloha hoe somary nanenina kely ihany aho nandasaka an'la vato anazy
0: saotra tomboko lahy saotra tomboko vavy.